ਦੇਖੋ ਜੀ, ਟਾਈਮ ਆ 4:50, ਇਹ ਟਾਈਮ ਅਸੋ ਮਾਰੇ ਆਪਣੇ ਮਹਾਸ਼ਵੀ କାର୍ଯ୍ୟକ୍ରମର ଆ କିରଣ ହାଜିର ସ ଆଜକା ମହାଶ୍ରୀ କାର୍ଯ୍ୟକ୍ରମ ଲୟର ସବି ଶୁଣନେ ବାଳେ କେ ସବି କା ପହଲେ ତ ମେରା ନମସ୍କାର। ଦେଖ ଶ୍ରୋତା, ଆଜକାଲେ ତନ୍ଦେ ତପଣେ ଲାଗି ରୁହେ, ଖୁବ୍ ଦଉ ତପ୍ତେ ଲାଗି ରୁହେ ଆଜକାଲେ। ଇସେ ତା ହାମାକେ ଆପଣା ଖାସ ଖ୍ୟାଲ ରଖନେ ରେ ଜରୁରତ ହୋ। ସବି କା ପହଲେ ତ ଦେଖ ତନ୍ଦିରେ ଦେଡ଼େ ଦା ଚିଶା ରେ ହର ଏକ ଜୀବ ଜନ୍ତୁ ହୁଏ ଚାହେ ମାଣୁ ହୁଏ, ସବି କେ ଚିଶା ରେ ବହୁତ ଜ୍ୟାଦା ਜ਼ਰੂਰਤ ਹੋ। ਔਰ ਤੌਂਦੀ ਰੇ ਧੜੇ ਦਾ ਖਾਸ ਜੋ ਚੀਜ਼ ਸੋ ਸੇ ਸਾਫ ਸੁਥਰੇ ਹੋਣੇ ਚਾਹੀਂ ਤਾਂ ਕਿ ਹਾਂ ਮੈਂ ਬਿਮਾਰੀ ਕਾ ਬਚੇ ਸਕੂੰ। ਔਰ ਮਾਰੇ ਸਰੀਰਾਂ ਦਾ ਜ਼ਿਆਦਾ ਪਾਣੀ ਰੇ ਜ਼ਰੂਰਤ ਰਹੋ ਸੋ, ਤਾਂ ਹਮ ਜ਼ਿਆਦਾ ਕਾ ਜ਼ਿਆਦਾ ਚੀਜ਼ ਪੀਂਦੇ ਰਹਿਣਾ ਹੋ ਤਾਂ ਕਿ ਜੋ ਗਰਮੀ ਦਾ ਅਸਰ ਸੋ ਸੇ ਮਾਰੇ ਸਵਾਸਥ ਪਾਂਦੇ ਨਾ ਪੜੋ, ਹਮੇਂ ਤੰਦਰੁਸਤ ਰਹਿ ਸਕੂੰ। ਔਰ ਜੋ ਵੀ ਮਾਰਾ ਕਾਮ ਕਾਜ ਸੋ ਸੇ ਹਮੇਂ ਸਹੀ ਢੰਗਾ ਕਾ ਕਰ ਸਕੂ।